0: Good evening. Itu Akashvani Kohima. Sam laga nagamis khobor lagina ishe akham dong. Pila headlines. Prime Minister Narendra Modi para kushi ki dukhiya manukhan laga bal kane sarkari policies khan juam baro sal para chuli ase. Akashvani talaga 90 years pura hua kushi manai ase. Nagaland Governor aro Chief Minister tai para desh ke seva kurya kane kushi pa janaishe. Chief Minister Nifirio para Food Processing Incubation Center inaugurate kurishe aro Dimapur Police para sexual assault case te third accused ke turishe. Itia pura khobor. Prime Minister Narendra Modi para aji din dukhiya manukhan laga bhal karne sarkar laga 12 sal safar upor bat janaishe ekta social media post te tai kuise ki India para alag alag bodli hui thakia dikhi paishe aro itukan sob bitor ne garib kalyan khan to dikhi paishe tai kuise ki sarkar to hotai antyodaya para kushi paikina ase aro mehnat to huile itu unnati laga faida to joa purana somoite moka napa khan opor nimite hi rakhibo prime minister para janaishe ki jan accounts khan swachh bharat pm awas yojana jal jivan mission aro ayushman bharat nichna initiative khan sob to manukhan laga dignity aro moka pa upor dhyan dikina rakhi ase tai aro kushi ki dukhiya manukhan karne ekta bhal jivan nimite technology para ekta dorkari hisa loi ase
1: पिछले 11 साल में देश में 25 करोड़ लोगों ने गरीबी को हराया है, गरीबी को परास्त किया है और गरीबी से बाहर निकल करके 25 करोड़ का एक बहुत बड़ा समूह नियो मिडिल क्लास के रूप में आज देश के अंदर बहुत बड़ी भूमिका अदा कर रहा है।
0: आकाशवाणी आज दिन তেলাগা 90 ইয়ার্স পুরা কুড়িয়া মানাই আছে 1936 সাল ইতো দিনতে ইন্ডিয়ান ব্রডকাস্টিং সার্ভিস তো দেশ পুরাকে কালচার ইনফরমেশন আর ব্রডকাস্টিংতে লই যাবলে নিমিতে অল ইন্ডিয়া রেডিও এনেকা নাম বদলি করেছে পোস্ট ইন্ডিপেন্ডেন্স অল ইন্ডিয়া রেডিও তো 1956 সাল আকাশবাণী নাম লই কিনা বেশি ডাঙর হয়েছে আজি দিন আকাশবাণী পাড়া 591 স্টেশন চলাই আছে ইন্ডিয়া লাগা 98% পুঙ্চি আছে আৰু 23 ভাষা আৰু 146 ডাইলেক্টছ ব্ৰডকাষ্ট কৰি আছে বাহুজন হিতায়া বাহুজন সুখ খায়া লগা নবল আইডিয়েলছ লগত জড়ি কিনা এ আই আৰ লগা নিউজ চাৰ্ভিচেছ ডিভিজন পাৰা দেশ মানুহ খান চব কাৰণে খবৰ আৰু ভিউজ খান 24/7 দিবলৈ কৰি আছে আৰু ৰেডিঅ' ব্ৰডকাষ্টিং দে সবচে উঞ্চা প্ৰফেচনেল এথিক্স আৰু ষ্টেণ্ডাৰ্ডছ ৰাখিবলৈ কৰি আছে নাগালেণ্ড গভৰ্ণৰ নন্দ কিশোৰ যাদৱ পৰা সব আকাশবাণী ফেমিলি খানকে তাইখান লগা 90th এনিভাৰ্চিটি তাই লগা মন খুচি চালাম জনাইছে এক্স টে একটা খবৰে গভৰ্ণৰ পৰা কৈছে কি আকাশবাণীতো 9 decades তক দেশ লগা একটা ভৰসা কৰিয়া আৱাজ এনেগা থাকি আছে যোনটো পৰা দেশ লগা দুনি থাকিয়া কালচাৰেল আৰু লিংগুইষ্টিক হেৰিটেজ বচাই কিনা মানুহ খানকে খবৰ জনাই কিনা শিক্ষা দি কিনা আৰু এণ্টাৰটেইন কৰি কিনা আহি আছে তাই কৈছে কি মানুহ খানকে সেৱা কৰিবলৈ আকাশবাণীৰ পৰা মেহনত কৰা আৰু আলগ আলগ মানুহ খানকে মদত পুঞ্চাবলৈ মেহনত কৰাটো ইণ্ডিয়ান ব্ৰডকাষ্টিং লগা এটা মজবুত পিলাৰ এনেকুৱা দেখাই আছে গভৰ্ণৰ পৰা উমিদ কৰা জনাইছে কি আকাশবাণীৰ পৰা আহিয়া চাল সময় মানুহ খানকে ইনস্পায়াৰ কৰিবলৈ মিলাবলৈ আৰু তাগত কৰিবলৈ পাৰিব চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা দেশ পুৰাকে সেৱা কৰি কিনা আকাশবাণীৰ পৰা 90 years পুৰা কুৰিয়া ওপৰ কুশি পা চালাম জনাইছে এক্সতে বাদ কৰি কিনা তাই কৈছে কি পুৰণা জমানা পৰা আকাশবাণীৰ পৰা দেশ পুৰা মানুহ খান কাৰণে খবৰ জনাইছে শিক্ষা দিছে আৰু মিলাই দিছে তাই কৈছে কি ব্ৰডকাষ্টাৰ্ছ খান পৰা লোকেল আৱাজ খান